0: ৰাত্ৰি আটাই
1: FM
2: এ হিটিয়াত মে হিটিয়াত হিটটো জানে না ৰিদমে লাইভ FM